आओ है के संगासुजरा तो को कहम खाना लाग्या है के ताबुक संग तीनी नि शालो तामु तामु मुई तो खजांग नाय तं अबुन किसी से संग मुई तो खाइलेन आओ तीनी 23 अगस्त सालमारी तीनी हाय शालो नेशनल स्पेस डे एबा जातीय महाकाश दिवस नेने पालाय जागो अबुन साना थांगां के इमां जेसपनो कत रंगथों आबुनी आबबाय बाक्सा तो मुंगनो सिनी छयसिमु अबरग्न तैनायसों सामंख्लायनि चायतगै दंखांके एबानि चायतगमा काहाम उंखांके सों अबनो तैनायसों सालसा सालसा कप्लाय एबा मुसासकसों सामंख्लाय ग्लांगै मानो আপনি বাকে সং তিনি হাই সাল ন সং মুইতো খুতাই গলায়ো আপনো সানা থাকে বলেও ন সানা গলায়ো ভারত নি যে মহাকাশ অভিযান নি বিসঙ্গ তিনি কাইসা কুংচুকমণি সাল 2023 বিশিব তিনি হাই সাল ভারত নি মহাকাশ গবেষণা খাইনাই সংস্থা ইসরো চন্দ্রয়ান থ্রি আবন তৈনাই সামংখ্লাইমানি তিনি তালনি দক্ষিণ মেরু অঞ্চল নজাগ আথায় থাঙাইনাই বরক সাকসেস খাইনাই ছগুই মানি মানি সাল আবন কারে অবনি বিশিং তেসিনি ভারত সিমি তিনি কুং চোকমানি আবহাই কগিয়া তিনি হায়ং গনাঙ্গই ন পুইলা আজাকাব তালনি দক্ষিণ মেরু থাইও থাঙ্গই নাই সগই মানি মানি কাইসা